নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 7 তাৰিখ, 1948 শকাব্দৰ আজি 3 ভাদ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 25 তাৰিখ। এতিয়া সময় পুৱা 5:43:45 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপ যোগেৰেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰেৰণা খনিকৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, আৰু ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্রোতাসকলে ইমান পৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে নন্দিতা দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, উমাকান্ত বৈৰাগী আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, মহানন্দ দাস আৰু সংগীসকলৰ কণ্ঠৰ ভক্তিমূলক গীত, হিৰণ্যপ্ৰভা নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত আৰু লাভলী ৰয়ৰ কণ্ঠৰ মীৰা ভজনেৰে।

প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। আজি পুৱা 6:15 ৰজি ব্ৰহ্মৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 কন্দৰ্প কুমাৰ দাসৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:50 নিয়োগ বাতৰি, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী ৰহিমা কলিতা বেগম, দিলীপ চৌধুৰী, পৰিণীতা গোস্বামী, ৰূপম ভূঞা আৰু বন্তি দত্ত বৰা। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কি গীত, ভুলে বিচৰে গীত আৰু গুঞ্জন। বিয়লি 3:00 আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:20 আছে এখনি প্ৰামাণ্য আলেখ্য আবেলিৰ বেলি, ৰচনা আৰু প্ৰযোজনা শাশ্বতী তালুকদাৰ আৰু স্নেহা পাঠকৰ। তাৰোপৰি নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ

সংস্থান, নিকিতা দাসৰ কণ্ঠৰ লোকগীত, ৰাজশ্ৰী বৰুৱাৰ কণ্ঠৰ গজল আৰু একক ছবিৰ গীত শুনিবলৈ পাব। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, নিশা 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত প্ৰবাল শৰ্মাৰ কণ্ঠৰ খেয়াল ৰাগ য়ামান।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। নিশা 8:02ৰ খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমত ক্ৰীড়া সংগ্ৰহালয় বিষয়ত চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10ৰ কৃষকবাণী অনুষ্ঠানত কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই বিষয়ে প্ৰতাপ কলিতাৰ সৈতে শিখামণি দত্তৰ এটি সাক্ষাৎকাৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। সন্ধিয়া 5:25ত চাহগছৰ মাজে মাজে অনুষ্ঠানত নেত্ৰদান মহানদান শিতানত ডাঃ গীতুমণি শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ।

দিনৰ 12:30 বজাৰ আইডিঅ'ৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানত দাঁতৰ যতন শিতানত অতিথি হিচাপে উপস্থিত থাকিব ডাঃ ৰিকি কৌশিক আৰু তেওঁৰ সৈতে কথা পাতিব জোনালী বৰুৱাই। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত তনুশ্ৰী চৌধুৰীৰ কবিতা আৰু হীৰকজ্যোতি বৰুৱাৰ গল্প শুনিবলৈ পাব। পৰিৱেশন প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:00 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি শিক্ষক তথা সমাজসেৱক শম্ভুৰাম হালৈ, আঁত ধৰিব সীমান্ত বাৰ্মাই। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো ৰজি ব্ৰহ্মৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে ৰজী ব্ৰহ্মৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো কন্দৰ্প কুমাৰ দাসৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে কন্দৰ্প কুমাৰ দাসৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ব্ৰহ্মচাৰী ছবিখনৰ পৰা মহম্মদ ৰফি আৰু সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

তুমসে আচ্ছা কোন হে এই ছবিখনৰ পৰা লতা মঙ্গেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰীতি গীত শুনাবলৈ লৈছো। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মুকেশৰ কণ্ঠত আস্ক পঞ্চী এই ছবিখনৰ পৰা এটি গীতৰ কথা শৈলেন্দ্ৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো উজ্বলা ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰীতি গীত। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ কাশ্মীৰ কি কলি ছবিখনৰ পৰা আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা এছ এইচ বিহাৰীৰ।

মধুবন অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো সতৰঞ্জ ছবিখনৰ পৰা মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা এছ এছ বিহাৰীৰ।

0: সম্বোধন অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰে পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব।

2040 চনত ভাৰতক $1 trillion ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰাৰ বাবে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9টা উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন 2026 মুকলি কৰি শ্ৰীশ্বাহে কয় যে বিভিন্ন বহুমুখী সংস্থাৰ মঞ্চত উপলব্ধ কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত বিশ্লেষণাত্মক তথ্য ব্যৱহাৰ কৰি বিভিন্ন ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ এছঅপি সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সন্ত্ৰাসবাদ ফলপ্ৰসূভাৱে নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ প্ৰহাৰ আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। সন্মিলনৰ প্ৰথম দিনা ৰাষ্ট্ৰীয় সুৰক্ষা সন্দৰ্ভত দেখা দিয়া প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত সন্ত্ৰাসবাদজনিত প্ৰত্যাহ্বান আৰু ইয়াৰ মোকাবিলা সন্দৰ্ভত বিভিন্ন দিশত আলোকপাত কৰা হয়। এই সন্মিলন মুকলি কৰি শ্ৰীশ্বাহে দেশৰ নিৰাপত্তা আৰু সংহতিৰ বাবে জীৱন আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুদিনীয়া এই সন্মিলনত কেইবাটাও বিভাগৰ বিভিন্ন প্ৰান্তৰ 850গৰাকীতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিশেষকৈ ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব, উপৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰধানসকল আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান, যুৱ আৰক্ষী বিষয়া আৰু বিশেষ ক্ষেত্ৰৰ বিশেষজ্ঞসকলে ভাৰ্চুৱেল মাধ্যমেৰে এই সন্মিলনত যোগদান কৰে। সন্মিলনৰ আজি দ্বিতীয় দিনা উপ আকাশী ব্যৱস্থাৰ পৰা অহা প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰতিকাৰ, সামুদ্ৰিক অৰ্থনীতি সুৰক্ষিত কৰা, তথ্যযুদ্ধ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত ইয়াৰ প্ৰভাৱ তথা জৈৱ সুৰক্ষাৰ পৰিকাঠামোৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত তৃণমূল পৰ্যায়ত কাম কৰা অভিজ্ঞ বিষয়াসকলৰ অভিজ্ঞতাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ উদ্দেশ্যেৰে 2021 চনৰ পৰা প্ৰতিবছৰে এই সন্মিলন অনুষ্ঠিত হৈ আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰে পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুয়োখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দেশ দুখন ভ্ৰমণ কৰিব। টৰণ্টোলৈ ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমণে কানাডাৰ বিত্তমন্ত্ৰী ফ্ৰান্সোৱা ফিলিপ চেম্পিয়নৰ সৈতে অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাত অংশগ্ৰহণ কৰিব। এই আলোচনাত দুয়ো দেশৰ বাবে অৰ্থনৈতিক উন্নয়ন, বিত্তীয় খণ্ডৰ সহযোগিতা, দ্বিপাক্ষিক বিনিয়োগৰ সুযোগ আৰু ভাগ বটোৱাৰা কৰা আন্তঃৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ সন্দৰ্ভত মত বিনিময়ৰ বাবে সুযোগ প্ৰদান কৰিব। শ্ৰীমতী সীতাৰমণে আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলৰ সৈতে বিনিয়োগৰ ঘূৰণীয়া মেজমেলৰ আলোচনাতো অংশগ্ৰহণ কৰিব। এই আলোচনাত ব্যৱসায় সম্প্ৰসাৰিত কৰা, বিনিয়োগৰ সুযোগ চিনাক্ত কৰা আৰু ভাৰত তথা কানাডাৰ মাজৰ দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰিত্ব প্ৰসাৰ কৰা আদি বিষয়বোৰে স্থান পাব। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী সীতাৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো, এছভিল আৰু নিউয়ৰ্কলৈ যাত্ৰা কৰিব। তেওঁ তাত অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাসমূহতো ভাগ ল'ব। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত গোলকীয় ৰাসায়নিক উৎপাদন আৰু উদ্ভাৱনৰ কেন্দ্ৰলৈ ভাৰতক পৰ্যবেক্ষিত কৰাৰ বাবে অনুষ্ঠিত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলৰ আলোচনাত অধ্যক্ষতা কৰে। চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিনিধিসকলে 2040 চনত ভাৰতক $1 ট্ৰিলিয়ন ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ ৰূপৰেখা সন্দৰ্ভত এই মেজমেলত আলোচনা কৰা হয়। আলোচনাত অধ্যক্ষ কৰি শ্ৰীনাড্ডাই কয় যে চৰকাৰে বিনিয়োগ, উদ্ভাৱন, বহন ক্ষমতা আৰু দীৰ্ঘম্যাদী বৃদ্ধিৰ বাবে এক সফল পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এই আলোচনাত 100তকৈও অধিক বিদেশী আৰু ঘৰুৱা উদ্যোগক প্ৰতিনিধিত্ব কৰা ৰাসায়নিক উদ্যোগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰা আৰু কাৰ্বি আংলঙৰ কৃষি উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভূমি পঞ্জীয়ন সঞ্চালক কৈলাশ কাৰ্তিক আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মন্ত্ৰী হাজৰিকাই ৰাজ্যত প্ৰায় 2 লাখ অৰুণোদয় আঁচনিৰ

0: লাভান্বিত থকাৰ বিপৰীতে কাৰ্বি আংলঙত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম হোৱাত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই স্পষ্ট কৰি দিয়ে যে ভূমি নামজাৰি আৰু মালিকীস্বত্বৰ সমস্যা সমাধান নোহোৱালৈকে কৃষকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে 4-5 মাহৰ ভিতৰত জিলাখনত ভূমি পঞ্জীয়ন ডিজিটীয়কৰণ আৰু মেপিং সম্পূৰ্ণ কৰিবলৈ জৰীপ দলৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফটৱেৰ ইত্যাদিৰ সহায়তা প্ৰদান কৰিবলৈকো তেওঁ ভূমি পঞ্জীয়ন সঞ্চালকক নিৰ্দেশ দিয়ে। কৃষকসকলক পি এম কিষাণ, ৰাজসাহায্য আৰু অন্যান্য চৰকাৰী আঁচনিসমূহ সহজে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। তদুপৰি কাৰ্বি আংলঙত বাণিজ্যিকভাৱে আলু খেতিৰ প্ৰসাৰ, বজাৰ সংযোজন শক্তিশালী কৰা আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰা সন্দৰ্ভত পেপচিকোৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনা অনুষ্ঠিত হয়। পেপচিকোৰ প্ৰতিনিধি আৰু অগ্ৰণী আলু খেতিয়কসকলৰ মাজত অহা মাহৰ 5 তাৰিখে এখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব। পৰৱৰ্তী জিলাখনৰ কোনো যোগ্য কৃষকেই যাতে চৰকাৰী কল্যাণমূলক আঁচনি আৰু বজাৰৰ সুযোগৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি দোহাৰে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত শুনানি গ্ৰহণ কৰিবলৈ আৰু যোগ্য আবেদনকাৰীসকলক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ পশ্চিমবংগ চৰকাৰক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত এখন গেজেট অধিসূচনাও জাৰি কৰিছে। ইপিনে প্ৰায় 2,30,000 আবেদনকাৰীৰ ভিতৰত এতিয়ালৈকে 23,000 লোকক যোগ্য বুলি চিনাক্ত কৰি নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সংবাদ মাধ্যমক অৱগত কৰিছে। তেওঁ কয় যে বাকী থকা আবেদনসমূহ ক্ষীপ্ৰ গতিৰে প্ৰক্ৰিয়াকৰণ কৰা হ'ব আৰু সংশ্লিষ্ট জিলা দণ্ডাধীশসকলৰ জৰিয়তে প্ৰমাণপত্ৰসমূহ বিতৰণ কৰা হ'ব। ধৰ্মীয় নিৰ্যাতনৰ ফলত বাংলাদেশৰ পৰা পলাই আহি আশ্ৰয় লোৱা লোকসকলক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। চৰকাৰে আটা আৰু ইয়াৰ সৈতে সম্পৰ্কীয় সামগ্ৰীসমূহৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত বিদেশলৈ আটা, ময়দা, চুজি তথা অন্যান্য ঘেঁহুজাতীয় সামগ্ৰী পঠিওৱাৰ পথ মুকলি হৈছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি আটা আৰু অন্যান্য সামগ্ৰীৰ ৰপ্তানি নীতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সংশোধন কৰা হৈছে। সঞ্চালকালয়ে জাৰি কৰা আন এখন পৃথক জাননীযোগে ঘেঁহু আৰু দুৰম ঘেঁহুৰ ৰপ্তানি নীতিও নিষিদ্ধৰ পৰা মুক্তলৈ সলনি কৰা হৈছে। দক্ষিণ ছুডানত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে। এই আক্ৰমণত ইথিঅপিয়াৰ এগৰাকী নিৰাপত্তা কৰ্মী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমৰ জৰিয়তে নিহত ইথিঅপিয়ান শান্তিৰক্ষীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। মিছনে লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আদেশ অনুসৰি কাৰ্যনিৰ্বাহ কৰা শান্তিৰক্ষীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। পৰহি সংগ্ৰহ কৰা 300 ৰানৰ পৰা খেল আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰানৰ সহায়ত 503 ৰান কৰে। শ্ৰীলংকাৰ হৈ অজিত ফাৰ্নাণ্ডজে সৰ্বাধিক 4টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰান সংগ্ৰহ কৰিছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰানত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংশ্লিষ্ট সংস্থাসমূহক অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজিৰ পৰা কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। 2040 চনত ভাৰতক 1 ট্ৰিলিয়ন ডলাৰৰ ৰাসায়নিক অৰ্থনীতিৰ দেশ হিচাপে ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। অসমত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰিবলৈ কালি গুৱাহাটীত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ কালি দ্বিতীয় দিনা ভাৰতে 9টা উইকেট হেৰুৱাই 503 ৰান কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1,026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুভ্ৰা বৰুৱাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিউজ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানানগু শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডেৰী অৰ ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডেৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সংগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 মেগাহার্জ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্নিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় কালি নতুন দিল্লীত কেন্দ্রীয় পথ পরিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। মুখ্যমন্ত্রী ডক্টৰ শর্মায় কেন্দ্রীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে। শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰাৰ বিষয়টো তেওঁলোকে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। কৃষকৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে। ডক্টৰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম 100 দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আশা প্ৰকাশ কৰে। আসন্ন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। মন্ত্ৰী বিমল বৰাই কালি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ কেইবাটাও আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজগড় ছুপাৰ মাৰ্কেট আৰু ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ এই প্ৰকল্পসমূহে সমষ্টিটোৰ সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। উন্নত শিক্ষাৰ পৰিৱেশ, সুসংগঠিত বজাৰ ব্যৱস্থা আৰু সাংস্কৃতিক সামাজিক কাম কাজৰ বাবে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰকল্পকেইটাই বিশেষ অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীবৰাই নিৰ্মাণ কাৰ্যৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত

প্ৰকল্পসমূহ সাজু কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। অসম ক্ৰিকেট সন্থাৰ জে কে বৰুৱা 19 বছৰ অনূৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত ডিব্ৰুগড় জিলাই বিশ্বনাথক 109 ৰাণত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত দুদিনীয়া খেলখনত ডিব্ৰুগড় জিলাই টছত জিকি প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 176 ৰাণ কৰিছিল। ডিব্ৰুগড়ৰ হৈ অভিষেক বৰা আৰু বিশাল মাহাতুৱে 32 ৰাণকৈ কৰে। প্ৰত্যুত্তৰত বিশ্বনাথ জিলা দলে মাত্ৰ 94 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুৰি দত্ত চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ বানে বিধবস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ মেঘালয়ৰ হিংসাম্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত চাৰিজনক গ্ৰেপ্তাৰ মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত শ্ৰীলংকাৰ মাজৰ কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় দিনাৰ খেল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শেহতীয়া বানত ক্ষতি হোৱা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবে অনুৰোধ জনায় প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয় যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথটোৰ আন্তঃগাঁথনিৰ নক্সা সলনি কৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে একেদৰে অসমৰ কেইবাটাও বৃহৎ পথ প্ৰকল্পৰ কাম অধিক ক্ষীপ্ৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় কাজিৰঙা এলিভেটেড কৰিডৰ গুৱাহাটী ৰিং ৰোড আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে শ্ৰীগাডকাৰীৰ সৈতে আলোচনা কৰে শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চোৱাচিতা কাৰ্য ত্বৰান্বিত কৰা বিষয়তো তেওঁলোকে আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4-লেনযুক্ত ঘাইপথৰ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেওবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো সহযোগিতাৰ আশ্বাস দিয়ে অসম মেঘালয়ৰ মাজৰ হিংসাম্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা হোৱাৰ পাছত কালিৰে পৰা দুয়োখন ৰাজ্যৰ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক হৈছে দুয়োখন ৰাজ্যৰ প্ৰতিবাদকাৰীৰ সৈতে মেঘালয় চৰকাৰ আলোচনাত মিলিত হোৱাৰ পাছত অসম মেঘালয়ৰ মাজত টেক্সি চলাচল সেৱা আৰম্ভ কৰা হৈছে অৱশ্যে মেঘালয়ৰ কেব চালক সন্থাৰ সৈতে অহা 10 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰ পুনৰ বৈঠকত মিলিত হ'ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত জড়িতসকলৰ কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি আৰম্ভ হোৱা মেঘালয় বিধানসভাৰ অধিৱেশনত 19 আগষ্টৰ হিংসাম্মক ঘটনা সন্দৰ্ভত বিবৃতি প্ৰদান কৰে হিংসাম্মক ঘটনাত জড়িত কোনো লোককে ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে তেওঁ কয় যে মেঘালয় চৰকাৰে 19 আগষ্টৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে হিংসাম্মক কাৰ্যত জড়িতসকলক আদালতৰ সন্মুখীন কৰাবলৈ সকলো পদক্ষেপ লোৱা হ'ব বুলিও তেওঁ কয়
1: 2026 a black flag bike rally by the KSU was undertaken on approval of the deputy commissioner east Khasi Hills district with an undertaking from the KSU that the bike rally would be peaceful however during the rally some miscreants indulged in violent act including pelting stones at 31 vehicles and attacking innocent bystanders which included 8 vehicles from Assam with Assam registration 18 people were injured and all were taken for medical attention to Shillong Civil Hospital on the same night the president the vice president and the general secretary of the KSU were arrested under various sections of the BNSS and the Meghalaya Maintenance of Public Order Act was invoked
0: ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত কমিটীয়ে দোষীক চিনাক্তকৰণৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও তেওঁ কয় হিংসাত জড়িত 5 জন মুখ ঢকা লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ইপিনে হিংসাম্মক ঘটনাত জড়িত থকাৰ অভিযোগত কালি মেঘালয় আৰক্ষীয়ে আৰু এজনক গ্ৰেপ্তাৰ কৰে এই পৰ্যন্ত মেঘালয় আৰক্ষীয়ে 19 আগষ্টৰ ঘটনা সন্দৰ্ভত 4 জনক গ্ৰেপ্তাৰ কৰিছে কৃষকৰ আয় বৃদ্ধি আৰু কৃষি খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰিছে ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা কৃষকৰ ওচৰলৈ লৈ যোৱাৰ বাবে চিন্তা কৰা হৈছে। ৰাজ্যৰ নতুন চৰকাৰখনে প্ৰথম এশ দিনৰ কাৰ্যকালত 2,19,000 মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ইয়াৰ ফলত 17,000ৰো অধিক কৃষক উপকৃত হৈছে। চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে পূৰ্বতে লোৱা সংকল্প কাৰ্যকৰী কৰাত সফল হোৱা বুলিও তেওঁ কয়। খেতিয়কসকলক ৰাজ্যৰ অন্নদাতা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সবল কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ। নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থাই কৃষকসকলক লাভৱান কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ৰাজ্যত কৃষকসকলৰ ভূমিৰ মালিকীস্বত্বৰ সমস্যা সমাধান কৰা আৰু কাৰ্বি আংলঙৰ কৃষি উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ভূমি পঞ্জীয়ন সঞ্চালক কৈলাশ কাৰ্তিক আৰু কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বৈঠকত মন্ত্ৰী হাজৰিকাই ৰাজ্যত প্ৰায় 2,00,000 আঁচনিৰ লাভাৰ্থী থকাৰ বিপৰীতে কাৰ্বি আংলঙত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কম হোৱাত উদ্বেগ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই স্পষ্ট কৰি দিয়ে যে ভূমি নামজাৰি আৰু মালিকীস্বত্বৰ সমস্যা সমাধান নোহোৱালৈকে কৃষকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে 4-5 মাহৰ ভিতৰত জিলাখনত ভূমি পঞ্জীয়ন, ডিজিটীয়কৰণ আৰু মেপিং সম্পূৰ্ণ কৰিবলৈ জৰীপ দলৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক প্ৰয়োজনীয় মানৱ সম্পদ আৰু ছফটৱেৰ ইত্যাদি প্ৰদান কৰিবলৈও তেওঁ ভূমি পঞ্জীয়ন সঞ্চালকক নিৰ্দেশ দিয়ে। কৃষকসকলক পি এম কিষাণ, ৰাজ সাহায্য আৰু অন্যান্য চৰকাৰী আঁচনিসমূহ সহজে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। তদুপৰি কাৰ্বি আংলঙত বাণিজ্যিকভাৱে আলু খেতিৰ প্ৰসাৰ, বজাৰ সংযোজন শক্তিশালী কৰা আৰু কৃষকসকলৰ আয় বৃদ্ধি কৰা সন্দৰ্ভত পেপচিকোৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনা অনুষ্ঠিত হয়। পেপচিকোৰ প্ৰতিনিধি আৰু অগ্ৰণী আলু খেতিয়কসকলৰ মাজত অহা মাহৰ 5 তাৰিখে এখন যুটীয়া বৈঠক অনুষ্ঠিত হ'ব। পৰ্বতীয়া জিলাখনৰ যোগ্য কৃষকসকলে যাতে চৰকাৰী কল্যাণমূলক আঁচনি আৰু বজাৰৰ সুযোগৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ দেশৰ 1,500তকৈও অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সংবাদ, খেল কি বাট, পি এম কে ছাথ অভিযানৰ অধীনত অনুষ্ঠিত হ'ব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আই আই টি দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। খেলুৱৈসকলৰ ভিতৰত মণিকা ৱাট্ৰা, দীপা কৰ্মকাৰ, চাইনা নেহৱাল, গগন নাৰং, শ্ৰীজেশ, মেৰী কম, বাইচুং ভুটীয়া, পুলেলা গোপীচান্দ, অঞ্জু ববি জৰ্জ, কৰ্ণম মালেশ্বৰী আৰু মীৰাবাই চানুও আছে। একাংশ ক্ৰিকেটাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত পৰহিলৈ হ'বলগীয়া এই অনুষ্ঠান পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন স্থানতো এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। দৰং মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয় আৰু ভৱানীপুৰ মহাবিদ্যালয়তো এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰী ছুপাৰ মাৰ্কেট পৰিষ্কৰণৰ বাবে জিলা আয়ুক্ত পৰীক্ষিত থাউদমৰ নেতৃত্বত বিশেষ অভিযান চলোৱা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জাবৰ জোঁথৰ আৰু বোকাৰে কদৰ্যময় হৈ পৰা বজাৰখন পৰিষ্কাৰ কৰিবৰ বাবে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়াৰ পাছতে কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই পদক্ষেপক ব্যৱসায়ী, ক্ৰেতা আৰু সাধাৰণ ৰাইজে আদৰণি জনাইছে। এই সন্দৰ্ভত স্থানীয় এজন সচেতন যুৱকে এইদৰে কয়।
2: জিলা প্ৰশাসনৰ তৰফৰ পৰা যি পদক্ষেপ হাতত লৈছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয় আৰু নতুন আয়ুক্তগৰাকী যে আহিছে ইমান কম সময়ৰ ভিতৰত ইমান কুইক একচন এটা লৈছে। বহুদিন ধৰি এই বজাৰটো লেতেৰা হৈ আছিল আৰু বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সাধাৰণ ৰাইজ আৰু দোকানীসকলে বহুত সমস্যাৰ সন্মুখীন হৈছে, কিন্তু আজি দেখা গৈছে জিলা প্ৰশাসনৰ এই পদক্ষেপে এই সমস্যাবোৰ সমাধান কৰিব যেন লাগিছে। আৰু মই যিসকল দোকানী আছে হাটশিঙিমাৰী বজাৰৰ ছুপাৰ মাৰ্কেটৰ যি দোকানী আছে তেখেতসকলক মই আহ্বান জনাব বিচাৰিম যে আপোনালোকে নিজৰ নিজৰ দোকানৰ সন্মুখত নিশ্চিতভাবে ডাস্টবিন ব্যবহার করক আর যখন কাস্টমার্স আছে তেখেতসকলক মই আহ্বান জানাব বিচারিম যে নিজের চারিওপিনে যাতে সাফ চিকন আর পরিষ্কার পরিচ্ছন্নতা করে রাখে, যেহেতু নরেন্দ্র মোদী ডাঙরিয়া এয়া হয়েছে এক ড্রিম প্রজেক্ট আর এই ড্রিম প্রজেক্ট সফল করা আমার সকলের দায়িত্ব আছে।
0: আসন্ন নগাঁও লোকসভা সমষ্টির উপনির্বাচনক লৈ রাজনৈতিক দলসমূহৰ মাজত তৎপরতা বৃদ্ধি পাইছে। অসম প্রদেশ কংগ্রেস কমিটির সভাপতি গৌরব গগৈর নির্দেশ মর্মে দলটোৱে ইচ্ছুক সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্রার্থিত্বৰ বাবে আবেদন আহ্বান কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি আগ্ৰহী কংগ্ৰেছ সদস্যসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি 1,00,000 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট তথা আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি জমা দিব লাগিব। কালি আৰম্ভ হোৱা আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অহা 28 আগষ্টত সামৰণি পৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন চিকিৎসকে গোচৰটো সন্দৰ্ভত আদালতত সাক্ষ্যদান কৰিব। উল্লেখযোগ্য যে আদালতে সম্প্ৰতি জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলৰ ভাষ্য গ্ৰহণ কৰি আছে। কালিও দুগৰাকী চিকিৎসকে গোচৰটো সন্দৰ্ভত সাক্ষ্যদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কালি পৰ্যন্ত মুঠ 106 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ঘৰুৱা দলটোৱে কালি 2টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 8 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনা আলহী দল ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰিছিল। পৰহি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে কালি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্নাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, নগাঁও লোকসভা উপনিৰ্বাচনৰ তৎপৰতা, পিঁয়াজৰ দাম বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যত অব্যাহত থকা বান সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তাকে ধৰি প্ৰায় প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাতৰিটোৰ উজনীৰ বান বিভীষিকা, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰি জনালে মুখ্যমন্ত্ৰী হিমন্তই, আৰু দৈনিক জনমভূমি কাকতে গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্য দুৰ্যোগৰ সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে শিৰোনাম দিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শিৰোনাম চিএম মিটছ অমিত শ্বাহ, ডিছকাছ ফ্লাড ৰেছপন্স এণ্ড ৰিহেবিলিটেচন। দেশৰ কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে 29 আগষ্টত কেন্দ্ৰীয় চৰকাৰে খেলো ইণ্ডিয়া সম্বাদ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰং, টিহুকে ধৰি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ লগতে দেশৰ 8,00,000 যুৱক যুৱতীক ভাৰ্চুৱেলি সম্বোধন কৰিবলগীয়া এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত পিঁয়াজৰ দাম বৃদ্ধি হোৱাৰ বাতৰি এটাও আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত পিঁয়াজৰ খুচুৰা মূল্য ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অধিক হোৱাৰ শীৰ্ষকেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰাৰ বিপৰীতে আমাৰ অসম কাকতে দাম বৃদ্ধিৰ প্ৰসংগৰ লগতে কেন্দ্ৰীয় চৰকাৰে নাছিকৰ পৰা পিঁয়াজবৰ্তী বিশেষ কান্দা এক্সপ্ৰেছ গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ দিশটোকো সামৰি লৈছে। যোৰহাটত দেওবাৰে নিশা হোৱা প্ৰচণ্ড ধুমুহাত বহুসংখ্যক শামুক ভঙা চৰাইৰ মৃত্যু হোৱাৰ দুখজনক বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম 62 এছিয়ান অ'পেন বিল ষ্টৰ্কছ কিল্ড, 68 আদাৰ্ছ ইনজৰ্ড এজ ষ্টৰ্ম আপৰুটছ ট্ৰিজ ইন যোৰহাট। নগাঁও লোকসভা উপনিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ প্ৰসংগকো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ, বাণী বিধ্বস্ত কৰা ঘাইপথ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ, মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ, মেঘালয় বিধানসভাত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিবৃতি প্ৰদান, কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে বছৰি 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, খেলো ইণ্ডিয়া সংবাদৰ অধীনত পৰহিলৈ দেশৰ শিক্ষাৰ্থীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় আৰু ভাৰত শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় দিনাৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো অহেতুক ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বাণী দাসৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিল চাহতাহে এই ছবিখনৰ পৰা শান আৰু কবিতা সুব্ৰমণিয়মৰ কণ্ঠৰ এটি গীত, গীতৰ কথা জাভেদ আখতাৰৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ নিৰুপমা দেৰ কণ্ঠত অচিন চিনাকি ছবিখনৰ পৰা এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা জয়ন্তজিৎ দাসৰ।

অনুষ্ঠানত এইবাৰ দিলছে ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু মহালক্ষ্মীৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো, গীতৰ কথা গুলজাৰৰ।

শ্ৰোতাসকলে ৰূপালীধৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো শ্ৰেয়া ঘোষাল আৰু বিশাল বৰদাজৰ কণ্ঠত ওমকাৰা ছবিখনৰ পৰা এটি গীতৰ কথা গুলজাৰৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত বীৰজাৰা ছবিখনৰ পৰা এটি গীত, গীতৰ কথা জাভেদ আখতাৰৰ।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 যোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অনুসূয়া গোস্বামী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু পম্পা চন্দা, আৰু ট্ৰান্সমিটাৰত আছে

অনুষ্ঠানত এবাৰ এয়া দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে মুকুল বৰুৱাই।

গীতি মালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পৰিণীতা গোস্বামীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা গীতা হাতী কাকতিৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো ৰূপম ভূঞা আৰু কুইন দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৌস্তুভমণি শইকীয়াৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে নিকেতন দাসে।

অনুষ্ঠানৰ শেষত বন্তি দত্ত বৰাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা হীৰেণ গোস্বামীৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

0: বিজ্ঞাপন, জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।